0: karigo klayo, okay? Tabuk iko sini logi tongo, sini. Sini madam bo tongo, nang bo bai kisa kok sadi.
1: Hello, kolum kata ko. Bo bujiliana, tamsaka. Bo agini ko samnatok. Govindo mari kono khanal mo chungja ko. Gai chini thungnuk rokto hati burumni bo salo bo dino bo bo tamjak nai abo ageni simino tayar khleja gai ulni sal roko khanare jagano takho gai khana kana nini sungmuni phirokmo gai belai khana hambai kok dukbai chungbai korung mani bakai
0: au gai hambai takho tai kubuni sini takho songbo kreng horna mo chungi tongkhangke norok kreng hordi sinoni kok duk number phyok jak tongo 0381232655 okok duk number ni bising tin norok kreng hordi gesen khana lai tongmani manik debborma bai rechap jak belai no khana to tok rechap mu आओ अजरा होता है कि कैसा कोक दुख फाइटों का भैया सकें नहीं लेती हो ना हेलो
2: हेलो
1: हेलो खुलूं का ताकु
2: खुलूं का मैडम
1: आ नुंबर निशा हो
2: डेम डूम ने वीरेश जब बर्मा
1: ओ डेम डूम कोयला शो हा
2: हाँ
1: आ उन्हीं निशुंग मुक्ता मोशादी
2: ओ ये ताकु कोलेंद्र त्रिपुरा ने बनी रे सामुंग खनाना ने मुसुंग
1: Taku Kolendro Tripura. Ao. Okay,
2: Oti.
1: Taku Kolendro Tripura ni rechap mung chinoro. Obutui kunu record ke de kalai jaka. Jung nayo no. Okay, Kanadiwa no no no to. Olorogo uni je salrogo. Chini chokreng pandarok ungo ebakai kerembar panda ungo. Salrogo no no. Kanadi jak nai. খনাদি চিনি চখরং পান্ডা রক্ষ খনা তাকু
2: এ খনাও খনাও মেডাম
1: চখরং পান্ডা বো সালো উম বদিন উম আওয়ায়ু সাইদমান হ্যালো চখরং পান্ডা আংখা সাংডং সাল এবা বৃহস্পতিবার সাল যা দীপর দাম চিনুই তাময়
2: আচ্ছা আচ্ছা আচ্ছা
1: আও গাই বেলে খানা হামবাই দো
3: হামবাই হামবাই
1: কাম করুং তং দি গাই আবতি খলি না চিনি লগে করুং গই তং দি চিনি যত পান্ডা নি লগে তাই যত পান্ডা র খানা দি
0: আও হেকে সং তাবো হাইন হাই দ চাম খানা নি ফাজিং থাং লাই নে সং খনাই দং মানি মানিক দেব বর্মা বাই র চাপ জাক বেলাই নো খানা তো তো র চাপ